0: ཡེ་མ་ཏོན་ཅ་པེ་ཉེ་མ་ཡེ་ཕན་སམ་ཚོ་པེ་ཉེ་མ་དེ་ལོང་ཅུང་ཡེ་ཉེ་མ་ལོ་སར་ཆེ་བ་སམ་གོ་ཉེ་མ་དེ་ཡེ་ཆེ་གན་པེ་ཁ་ཡང་བ་གོ་ཉེ་མ་ཏག་ཁ་རི་ལ་སམ་པེ་གོ་ཉེ་མ་མ་ཨོ་མི་ཡ་ཆ་དོ་གོ་ཉེ་མ་ཡེ་ཆུང་ཤི་བི་ལོ་ནེ་གོ་ཉེ་མ་སི་ཁ་རི་དེ་ཁ་གི་གོ་ཉེ་མ་ཅི་ཁ་ལ་ཅིམ་ཅ་བཞི་ནང་ཁ་ར 야, 다 지듬 좀 거냐마다 다 아주월카 장가 누르튼세 코노다. 예토 무시그름 어떠디 막시그니 세카 템드디 시그름 어떠디 막시그니 세카. 예 남자랑 잠다 마치 공아라 통미 같은 맛이 공아신 좀 보망아 마튼 공아. 예 치르간 바 칼리 요나즈카 위트근 거르킨 츠그나즈카 키므자완 드긴 튼 요나즈카. 예 너가 가르 자시 나브든 중인디 능아 자차 시마르기 인접게 어민 감독이 저거 인접으로 세리 갑긴 능이. 옌접 시긴 어미 시기들이 토므르 로로 티고니 시카. 야 다티텐다 마즈기 이누지기니 사바 요과가 모듬 다비텐들 요과가 카가양 위리 옌고노 바릉 이르야완도 고니 세카루스마 위카로룬더 티호무니가 서엔종 옌고노 바릉 르므라완조 고니 세카 어조울 카와 잔다키 공아치니니 세카르 청아 잔잔 고라와치니니 세카 옌고라와 답서 화드르이니 세카 월킹친 성가르스르이니 세카 Engunu ba java matq kungalig termi kevi khachi goni seka wa khachir ka bir java ndu goni seka echu sim sa ba wa krik ka kri ni seka zung je pa khachi ga thodi ni seka ya ta nu chang ga nur cha lang na ngh chang ga ngh shung goni seka sim cha sa sim la ni la ab gin wa mi ngh shung ngh ni seka yen da ter ng lo dur jam na yo ni seka choli dik ka ma thvni sind ba yo ni seka nu chang ga nur cha lang na thug chang ga thug shung goni seka Yeshin ka nga devgi dho hovrung ni la tamchin gwari tukshung nga ni seka nda terang lo durya na yo ni seka chuli tukwa matav ni shindav yo ni seka Yenu chenga nurtya lang na da chenga chori go ni seka ndi shang shiv omi lunga ni la chu uchi ga chori nga ni seka Yenda terang lo durya na yo ni seka choma la tzitsa ga no pa ma yin ni shindav yo ni seka Yenu chenga nurtya lang na chenga kerta marig go ni seka chagmaru tenpa chig simni chenga kerta marig lang ni seka ये जाता मारी गयो छानी वर्ता चंगो छिरन मेनी से कनु चंगो नुरचानंगना ये चिल चंगो सिरना गोनी से कमा जानग संसा चिगसमनी सितार गी सिरना ओला टंगनी से कंद तेरम लोदुर जा नायो नी से क ये चोदुर का गोकर तिमडल यो नी से कनु चंगो नुरचानंगना गयो चंगो जोन ब गोनी से क एदी उमा दई होरंग नी ली जाओ यो जो जोन ब नंगनी से कंद तेरम लोदुर जा नायो नी से क ये जो सोन मगा तंग जी गो तिमडल यो नी से कनु चंगो नुरचानंगना टु चंगो कोन ब गोनी से क ये वल खावी यार तनी शिक मोनी अर्जा कोन बाल की चुंग चार ये निसे क ये तो तेरंग लो दूर जा ना यो निसे क चुली की तंग मंच निस तेम जो निसे क या ता लो दू चे तगरंग जो लो दू नाम का शुंग जो लो दू मान्या यार लो ये यार तो मान जित न कमाती न की सर चंचन आमाती ये जो लोग की का चंचन मालूं दी दर का सुचे ले या करना रे चंग ना माल लिख सीनर ये कर जो ने कर सीनर कर दिल से माजू नर चेतन आमा चंदन से माजू अगो लो लो Ya, ta terang nyama hanchini, norka nyama sinchini, ti arge kabda nye zhura, ama onyugda zhura. Ye dawa shoni zi zhura, shipi laimu yi zhura, ti lopcha gu mungjum gu hui kiyawan kar gorgini yondan zhungu. Ye tu lu ngak simcho nga yara wadi, ti chik simcho vjil taqi zhigna, ti lu hanja manin, tu mar zung manin. Ye wa runga, lamka runga, nyaggo nye runga, tondag runga zhubgu. Ye ti chin hama shamra nyang jiga zhungu, ra dewa lura rika ga zhungu. ये जो नंग हनी नंग नी रग नी गन जो लिंग गो चन हामा चुंग ना वाकर गन जा मिंग गो ये जान को तग ना लुग जा गन नी रिंग गो अगो लो लो या ता ची ता हिरा चु शुंग मा हामा जा भी चु विंद गा जा लाग जंग मा जा चुंग खुरी इंद गा ये सो नम ओ मा जा उन चरी इंद गा गं तंग न्या मा जा चु खरी इंद गा ये चु खाली नुग तां जा उ तारी इंद गा चु चन लो ला मा जा गा शिग जा लो मा जा मा ये ची न्या जा कुंग नी तम शा ला ता जा कुंग नी शिग गा ये जो एक ने जो खा रंग रा जा की विनी जो छे रंग रा लो जा यों आ गो लो लो
1: अरे ते ना शुनिन जन शि अंग त गा निवा गर का टंग छ ता जु जिले अर ग तंग चंग छु अ दन दन ज अर ग तंग चंग छु अ दन अर ग अर ग अ ग तंग चंग छु अ दन श अर ग अर ग तंग चंग छु अ दन जि लर ग अ ग तंग चंग छु तिर ना अ दन छिन थो इ का टंग अर ग तंग चंग छु अ दन ग अर ग रा छि ग मा वि का टंग अर ग तंग चंग छु तिर ना अ दन लंग जि जे 지금 티 토프커 ergatang changchung dendin chigre re te na shunin danshi angta gsamba gartagtang adanrin kyujile
0: ya tago tereng ge sudup patang yanar gergin number tamo anaba chana birkin kimzin nga yinan chonub jankin yongpin danshi ba tamsurchin nga shap kapshugna achuk ni tung ge shugni omurchana uri sen zira muqachana chadir sen zoka daningi chadir tishe chana bi tgatang tambramun ya ta tereng anya yig skarzung ge ne ma ta hi tibzung ge ne ma deng ekir git te di ta chugsung yo nokta ta chugjan nasung yo ye chig git te di chomo chi yo chongon bu nang anya sim chig yo ne git te di ne ya de yo ne yin no zortig ni rag zig ni ne sirga ya ta ka wa dong tig ye ka kong sung ge nang ni pomo ga zin so ko chum chin ge ja ni ka ra si tu de ge dis ka ge ja ma ye sagra tap ki chaz ge ge sagra tap ki tar ta ngam khara ma ru khar zung chong ge khara ma ru khar zung na ngam dab ja ji ge o ma de ge yen de kha ni ma hlu dem si yo ka sham ni ma hlu chi si yo ka da sham bu wi ge na ska yin ne sir ge cham bu ne ge thong ska yin ne sir ge em thong bu tha lan chok ka yin ne sir ge chop bir ka wa ti la wa na da nga a sang ja ge ma chin ni yen sang ja ge yan chin ni thong ba ja ge khar gi ni nga se de de mi ya ra da nga gu ke ja gur mo ma ra pa da ye da ngo ka ru ndi mi na nga chad mu da sab za ma da ga da nga dun za ge ngo ne chin cho ya sir ga em chul amma hum chul amma hum chul amma hum ngi chok chingin chok dar gong a chor gong ar ngin kin kin go ra chung ngi chok chingin chok da sa chin chok sa tong mo kin ji da sa chu ye ngi chok chingin chok da ha na chu ha na te ge yin ni chung ngi chok chingin chok da ma sa chu ma na te ge yu ni chu ye ngi chok chingin chok da shang ta chu shang ta la pe sig ni chung ngi chok chingin chok da rang ta chu rang da khar dun tha mo chu se ji zang zi ri na ya ta ji tin chin sta yi la ma chu shok kin na ji pi sang ji chu ti sim la chu pi sang chin chu ཡེག ནམ་རན་པ་ ཡ་ཏང་ ཅིག་སམན་ ཡེག་ནམ་ ཨ་ནི་ གོང་མ་རྒྱམ་ ཨོན་ཆོང་ ཕ་ཡིལར་ གོ་མི་ཤིག་ མོ་ནི་ ངར་ཅི་ལ་ ཨམ་ནི་ ཁེ་ཚོ ཆོང་ན་དར་ ནོར་ཁོན་སཅོ ཡེང་ ཡ་རར་ ཟར་གིམ་ ཐོང་པོ ཆོང་ར་ ཡ་རོ་ཚམ་ བོར་རྒྱང་ ཁ་ཅི་ ཡོ་ནི་ ཤིག་གི་ལེན་ གོ་ ངར་ཅི་ལ་ ཨམ་ནི་ ཁེ་ཚོ ང་ ཀང་ཀར་ སེམ་ཨ་སཅིག་ ཕ་གོ ཡེ་སང་དག་ སབ་དག་ ནེབ་དག་ ང་ ཁ་ལི་ ནོར་ཏ་ ཡ་རག་སིན་ ཇོ་ ཀོ་སེར་ག་ ཡ་ཏ་ཏེ་རང་གམ་ ཆོ་ཁ་ན་དི་ ཁ་ནི་ཏེ་ ན་ ཀ་ ནོན་དུ་ སང་གི་ ཀར་མ ཨོ་མ་ ཡིན་ནི་ སེར་ག་ སང་ཡ་རབ་ གེ་གེ་ཏེམ་ དུ་ ཡིན་ནི་ སེར་ག་ ཝ་ནི་ཏེ་ ན་ ནོན་དུ་ ཡམ་དུ་གན་ ངོ་མ་ ཁ་ཅི་ ཡིན་ནི་ སེར་ག་ ཡེ་གཡར་ ཆ་ཅིན་ པ་ ཀ་ཏེམ་ དུ་ ཡིན་ནི་ སེར་ག་ སང་ནི་ཏེ་ ན་ ཀ་མ་ ནོན་དུ་ ཀ་མ་ ཡ་ཏེ་ ཀ་ ཁོར་ཏེ་ ཡིན་ནི་ སེར་ག་ ཅིག་ཏེ་ ངོ་མ་ ཏེམ་ དུ་ ཡིན་ནི་ སེར་ག་ ཡ་ཏ་ཆུན་དན་ ར་ མ་ ཟི་ ཧང་ ནོ་ ཞིག་ ནེར་གོ་ ཨར་ནིན་ དག་ ཀ་ར་གུ་ ནང་ ཀ་ཤང་ཀར་མན་ དག་ ག་དང་ ཅིག་ཏང་ གོ་ ཡམ་དུ་གན་ དག་ ཡིན་ ཚང་ན་ པ་ ཡེ་ཁ་སམ་དང་ ཡ་མི་ ཨོན་དང་ དང་ ཨོ་ ཨོ་སམ་དང་ མ་ཅིར་ང་ ཞིག་ ཡོན་ དང་ dang andam chug thon bas ka chub yela ma shin sang ga song chub yela nga ka chige zong oxer yela lig chige zong o tar yela ye te rang nyen chang che ge chig sim shana dang gozer na go ma ko chig ma sir cha chin ni ko ma ri chig ma sir kang ka chwa ko ma shi chig ma sir ta wo ko mo ko chadr se no da sha pa cha kin jo su yu no ka chin wo ko dis lu yu no dam chug thon bas ti su yu no yen dang a ma shin sang ga song ka yu no chor nyen chang sang ga ti ka yu no ta shin na ten bu rang du yu no shi cher go nyen chang che kem chen ri ta ཨོ་དང་ ཨ་དེ་རང་ ཧ་ར་ ཧ་ཁི་ ཤ་ཀ་ར་ ཁི་ ཆ་དར་ ཟོན་ན་ ཆ་གག་ ཅིག་ ཟོན་ སེ་གེ་ ཁི་ ཅང་ གུར་ཀོ་ར་ ཆ་གེ་ ཆོ་ཀོ་ སེ་གེ་ ཡ་དང་ ཡ་ཁུ་ཏ་ར་ ཆམ་ཟོན་ ཡན་ན་ ལུ་ཏ་ར་ཏན་ པ་ ཡན་ན་ དེ་གེ་ ཅང་ གུར་ཀོ་ར་ ཆ་གེ་ ཆོ་ཡ་ ཡན་དེ་ ཀང་ ཀ་རུ་ ཇེ་ཀ་ ཀང་ ཆེ་ ཡན་ན་ སེ་གེ་ ཅ་ཁལ་ ཀོ་ར་ ཆ་གེ་ ཆོ་ཡ་ ཟ་རོ་ཀོ་ ཇེ་ཀ་ ཟ་ ཆེ་ ཡན་ན་ སེ་གེ་ ཅང་ ཨར་ ཀོ་ར་ ཆ་གེ་ ཆོ་ཡ་ ཡན་ན་ མེ་ ཏུག་ ཏུང་ གོ་ སེ་ ཆེ་ ཡན་ན་ སེ་གེ་ དེ་ དེ་ན་ ཁལ་ མ་ ཀོ་ ཐེ་རབ་ ཏུང་ ཡན་ན་ སེ་གེ་ ཆོ་ཁ་ལི་ ཡོ་ང་ ཡང ཨ་ ཧ་ར་ ཧ་ཁི་ ཤ་ཀ་ར་ ད་ཁི་ ཆ་དར་ ཟུང་ན་ ཆ་གར་ ཟུང་གོ་ སེར་གེ་ ཀ་ང་གོ་ར་ ཆ་གེ་ ཆོ་གོ་ སེར་གེ་ ཡེན་ ད་ ཐ་ ཨ་བ་གིན་ ཝ་ མི་གཅ་ ཆ་ཡེན་ནེ སེར་གེ་ ཀ་ར་ཁལ་ ཀོ་ར་ ཆ་གེ་ ཆོ་ཡང་གོ་ ཆེ་ཁུལ་ མེ་གེ་ ཆེ་ ཆ་ཡེན་ནེ སེར་གེ་ ཡེན་ ཡེ་ ཀ་ར་ང་ ཀོ་ར་ ཆ་གེ་ ཏོ་ཡང་ ནམ་ ཁ་ན་ རུ་ ཏུང་གོ་ ཝ་ ཆ་ཡེན་ནེ སེར་གེ་ ད་ དེན་ར་ ཁལ་ མོ་ཀོ་ ཆེ་རབ་གི་ ཉི་ ཝ་ ཡེན་ནེ སེར་གེ་ ཆུ་ལེ་ར་ ང་ཐང་ ད་ར་ཁེ་ ཆོ་ ཡེན་ནེ སེར་གེ་ ཡ་ ད་ང་ ཧ་ར་ ཧ་ཁི་ ཤ་ཀ་ར་ ཆ་དར་ ཟུང་ན་ ཆ་གར་ ཟུང་གོ་ སེར་གེ་ ཡེ་ ཀ་ང་ ཀོ་ར་ ཆ་གེ་ ཆོ་ཡ ཡེན་ ད་ སང་གི་ ཀ་མོ་ ཨོ་མ་ཡིན་ སང་ཡ་རབ་ ཡེ་གེ་སྟེམ་ དུ་ ཡེན་ ཡེ་ ཀ་ར་ཁལ་ ཀོ་ར་ ཆ་གེ་ ཆོ་ཡང་ དག་ ཡེམ་དུ་གན ངོ་མོ་ ཁ་ཆ་ ཡེན་ ཡེ་ ཆ་ཆ་ པ་ ཀོ་སྟེམ་ དུ་ ཡེན་ ཡེན་ ཡེ་ ཀ་ར་ང་ ཀོ་ར་ ཆ་གེ་ ཆོ་ཡང་ དག་ མ་ཁ་ན་ རུ་ ཏུང་ གོ་ ཝམ་ཆ་ ཡེ་ དེ་ར་ ཁལ་ མོ་ཀོ་ ཐེ་རབ་ སམ་པ་ ཡེན་ སེར་ག་ ཡ་ ད་ང་ ཡེ་ ཀ་མ་ཤ་ སང་གབ་ ཤ་ཀ་ར་ ཆ་དར་ ཧ་ར་ ཆ་གེ་ ཟང་ན་ ཆ་ལན་ ཤ་ར་ཁེ་ གེན་ ཆ་ གོ་ སེར་ག་ ད་ཏོ་ གེ་ སང་ ཡེ་ ཀ་མ་ ཆ་གེ་ གོ་ སེར་ག་ ཆ་ཏ་གེ་ ལེ་ ཏུག་ན་ ཨར་ཏག་ ཟེ་ གོ་ སེར་ག་ ད་ཏ་ར་ ཏེམ་ ཅེན་ ཏག་ ཡེན་ སེར་ག་ མ་རྒྱ་ན་ གེ་ ཡེ་ ཀ་ཁེ་ ཟེ་ གོ་ སེར་ག་ ཀེ་ར་ མོ་ ཏུག་ན་མ་ ཅེ་ གོ་ སེར་ག་ ཡེན་ད་ ཝ་རབ་ ཝ་མོ་ ཅེ་ ཏག་ ཡེན་ སེར་ག་ ཨ་ཟོ་ལ་ ཁ་བ་ ཅང་ ད་ར་ ཟེ་ གོ་ སེར་ག་ ད་ཁ་ཚ ཏུག་ན་ར་ ད་ ཟེ་ གོ་ སེར་ག་ ད་ཁ་ལེ་ ཡོ་ང་ ད་ཟོ་ ད་ར་ཏག་ ཡེན་ སེར་ག་ ཡ་ ད་ཏེན་ ཝ་ཀོ་ མ་ཀོ་ ཆ་དན་ ད་ད་ ཡེན་ ཚང་ ཆེ་ཀབ་ ཤ་ཏི་ མ་རགོ་ཅི་ ཕྱིན་ ཅི་ གོ་ ཛིན་དི་ མ་རགོ་ཅི་ ཧང་ཅི་ གོ་དང་ ཨ་མ་ཅི་སིན་ གེ་རེ་ ཝ་ ཡེན་ སེར་ག་ ད་ཡན་ ཨ་མ་ཅ
2: རེན་ ད་སི་ག་ ང་ཏོ་སིན་ པ་ག་ ད་རང་ མ་ཀོ་ག་ ཆ་དར་ ཏུང་གོ་ ཀ་ར་ ཨ་གཅི་ ཆ་དར་ ཁ་མ་ ཁ་མ་ ཅི་ན་ ཅི་ མོ་རེ་ ཨ་གཅི་ ཁ་མ་ ཅི་ ད་ཅི་ན རགོ་ཏང་ ཏ་མ་ ཆུང་ ཝ་དན་དན་ ནབ་ཅལ རགོ་ཏང་ ཏ་མ་ ཆུང་ ཝ་ཇལ་ ཁ་ཅི་ ཁ་སམ རགོ་ཏང་ ཏ་མ་ ཆུང་ ཝ་དན་ནི་ ཡེབ་ཅལ Аргатан тангчун удэнжил тэ. Аргатан тангчун дэгдэг хчи. Чим тойш гатан аргатан тангчун ялх чи хсэм танг. Чи гмай гатан аргатан тангчун дэгдэг хчи голанжи гэ. Жигэн ти тофкэр аргатан тангчун удэнжиг вжэри. Арэх там кэнаба. Шүни картог жилийн дандра симкэнина дансик анртаг жаварэ.
3: Удэнтэн ке посм хэрэдэг тансэн. Гэжэнгдэг ти хэргэм калэ янви. Цаас дэжэн манжун симо. Шэпар тамке пасаж. Шэпа гапу утгми. Оги штанхи. Гадаши дандэр хэв дэмбэ чок. Тандин готэтэн. Жанным гэргэн. Ргя чиби иштаймо анаба. Кенанба цама авдимо ина. Нга ина пайлы цолу мэнгэрзун гомэнгни томби. Дансиг ынгэртэг жэва. Цэптэн рома ин. Нги шэпа гэ кавшэн ина. Чау хай шэпа. Ол домэр гэви хази сэра. Намба ти тхэдэн тэмби джахи мондэн шэ. Яа. Я, да, донт го ми хази нд. Таньга ягрын кога матлсек хололу чогарава маргасик ва маликела юла маргисек дык дер каньга маягсек виган ромбунрун омлсек я та шапи хару камона шамна диркген яно сина диге мен яно нялолын гигылун кано но мани жогым кангыгнено та шана янкрылдык хайинсек лык хамди лорджирын нисек апурдун гурто муйин нисек халг кабарарын синисек Hatangi lama kongtsi gtani seke, tsangri khumbumbu wachigni seke, lengar tabur topri yinni seke, sokwa nangsil melung yinni seke. Yaa, ta matsa gai htomu yinni seke, nyanag kambak singu shinni seke, sikyawa tondu tarki gyanni seke, yankar gusi gdemnik yinni seke. Heka tsangra kormu tondro na tangni seke, nron yan yu yag tsonlum shinni seke, man yu to nga khilm zongni seke, archigna htomu yinni seke. Таладыг апсиган гысинисек лынгыр хаву кытрынды мукъазан укъазинисек сокъан оришуан дугмазан уянзинисек екетсиг тонтанжигынде хынджыбсигын оми кабдинтанисек я таладыг хэнди темдин зомнисек лынгу нори вэмбайнисек рарна дытынгямцынисек топан голдурсепкинисек Таньгинисер ня каптыр енисек, накун хуавия ноймай енисек, карчивай мандабгил енисек, лыга тахиртыг жил цанисек. Яа, та тунна гок тенчынды лонбу зэк гнарчыл онисек, чонра норы чамани махун зэк гнтын онисек. Та вакир дави одынды зиму зэк гнзамсыл онисек, намтын корлу рэмбу чирсы гырсым дарынсын енисек, гёпалын у рэмбу чир тэра норы капка енисек. Амсин ба тамсгорын бочих сети серган томайын нисек гызгылбжы норырын бочи норгендл кенген жон коен нисек талдыга ясин абдын сон нисек я тадык канди темдин зоми халамин чозиттиги нян нисек дык канди лор жирэнге нимэ куртын зит тиги нян нисек дык канди лор жирэнге нимэ талдык канди шимгыр чеви булдун мир хазиттиги нян нисек Я та кя дунжа яг дэрнэн на ха чаргул сижиг гори ё цараг нарги дими ё азан хек табжи хи эй кя ёнги дэрнэн на дунг рэ гэргу чиги ё сэг тарка хали ён дэн гамрэ чанги табжи хи эсэ кя сонкэр кэсу нар жангэр тэки рэги ё хэчэн язг кэли ё зэ тунд нам би табжи хи я та дэ янкра янкэр кя у ён кава чан на чапэр хонди хатг ла мин чози ён лин го чи бик та хи хо Ние дэхтэл дэнгэ трахи хи трахи дэнгэ пэзм дөпрэгэ
1: Рэтина шүнийн дэншиг уртга жоам үгэр картан ачгтад үйлэ Эргэтэн чон чон об дэн дэн нэрнга Эргэтэн чон чон а дэнни тэ Эргэтэн чон чон об дэн чи гани Эргэтэн чон чон тэргэ тэ Эргэтэн чон чон тэрнга хсэм чин тоо их картан Эргэтэн чон чон об дэн дэн нэрнга ра чи гмав их картан Эргэтэн чон чон тэрнга хсэм лэнжи кэ жигэн ти тофкэр Эргэтэн чон чон Абдын хчиг хчигэр ятэй на шүни дэншиг уртгаар нга мөөк артгатан адэндин гэлэ
0: яан дэ зиктэй мөө анаа ба шапар га пуртгам ёо чих таамхын дэндэр хкэр дэн баг тул дэншиг уртгаар нга мөө нга хкавзын хчилин нга шапа г капшин энгина тангэр бу тич шапа дэнтэн цэк дэрцэсэра шапан дэ сомба пу энгина гэргина жэнсг сайн Шапан дагы жөйшен дина?